এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ডঃ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সালসলনি ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। মন্ত্ৰী কৌশিক ৰায়ৰ আজি পুৱা গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণিগড়ক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সম্বৰ্ধনা। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান। আৰু নৰৱেক 2-1 গ'লত পৰাস্ত কৰি ইংলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ। ডঃ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজীৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সালসলনি ঘটোৱা হ'ব।

0: আমেরিকা আৰু ইৰাণৰ নেতৃবৰ্গই ভাবুকি প্ৰদান কৰা বাতৰি দি আছাম ট্ৰিবিউন কাকতে ট্ৰাম্প ইৰাণিয়ান লিডাৰ্ছ পাৰ এছ ট্ৰুছ ফলছ এফাৰ্ট শিৰোনামেৰে প্ৰকাশ কৰিছে। এতিয়া বাতৰি মাজলৈ উভতিছো।
1: ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জ্যেষ্ঠ ভাতৃ ভাৰতীয় ষ্টেট বেংকৰ অৱসৰপ্ৰাপ্ত বিষয়া মিষ্টাৰ প্ৰসাদ সোণোৱালৰ কালি ডিব্ৰুগড়ৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 81 বছৰ। বতৰৰ বতৰা স্থানীয় বতৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে ধাৰাষাৰ বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ডঃ ভূপেন হাজৰিকাৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ জালুকবাৰীৰ সমন্বয় তীৰ্থৰ সালসলনি ঘটোৱা হ'ব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। মন্ত্ৰী কৌশিক ৰায়ৰ আজি পুৱা গুৱাহাটীৰ বিভিন্ন অঞ্চলৰ কৃত্ৰিম বান সমস্যা, নলা নৰ্দমাৰে পানী ওলাই যোৱা ব্যৱস্থা পৰ্যবেক্ষণ। বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা ৰাজ্যৰ প্ৰথমগৰাকী মহিলা ৰূপামণি গড়ক ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ সম্বৰ্ধনা। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যিক পৰ্যায়ত মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান আৰু নৰৱেক 2-1 গ'লত পৰাস্ত কৰি ইংলেণ্ডৰ বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেলত প্ৰৱেশ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই অনুজা লোপামুদ্ৰা। ৰাজ্যৰ বিভিন্ন জিলাত আজি মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হৈছে। ৰাজ্যত ড্ৰাগছৰ বিৰুদ্ধে তীব্র অভিযান চলাই সমাজৰ পৰা ইয়াৰ কুপ্ৰভাৱ নিৰ্মূল কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই পদক্ষেপ লোৱা হৈছে। ৰাজ্যৰ শিক্ষা, তথ্য প্ৰযুক্তি আৰু ভৈয়াম জনজাতি পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জোনাইত তাকাম মিচিং পৰিণ কেবাঙৰ 17 সাধাৰণ অধিৱেশনত অংশগ্ৰহণ কৰে। মন্ত্ৰী কৌশিক ৰায়ে আজি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ সৈতে জতিয়া, কাহিলিপাৰা, মালিগাঁৱকে ধৰি মহানগৰৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি কৃত্ৰিম বানৰ সমস্যা, পানী জমা হোৱাৰ কাৰণ আৰু নিষ্কাশন ব্যৱস্থাৰ বুজ লয়। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন সমাৰোহ আজি অনুষ্ঠিত হয়। এই সমাৱৰ্তনত 2266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। ৰাজ্যৰ মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি তামোলপুৰ জিলাৰ দৰঙ্গা, পাগলাদিয়া আৰু মটঙা নৈৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। ইৰাণৰ সামৰিক বাহিনী IRGC-য়ে ছাইপ্ৰাছৰ ধবজাবাহী এখন জাহাজক লক্ষ্য কৰি আক্ৰমণ চলোৱাৰ পাছত আমেৰিকাই দেশখনৰ বিৰুদ্ধে নতুনকৈ আক্ৰমণ আৰম্ভ কৰিছে। উইম্বলডন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ ফাইনেলত আজি নিশা ইটালীৰ য়ানিক ছিনৰ জাৰ্মানীৰ আলেকজেণ্ডাৰ জুৱেৰেভৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু ফিফা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ অন্তিম দুখন কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডে নৰৱেক আৰু আৰ্জেণ্টিনাই ছুইজাৰলেণ্ডক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15 শুনিবলৈ পাব।

0: भारत अभियान।
1: निक्षय मित्र तो हम सबका साथ निभाते, टीबी रोगी व परिजन को पोषण, जांच, इलाज और आजीविका संबंधी सहायता पहुंचाते। जब मिल जाएगा सबको अपना निक्षय मित्र तैयार, तब पक्की हो जाएगी हमारी जी और टीबी की हार।
2: निक्षय मित्र, इस अभियान ने एक बड़े चैलेंज से निपटने में टीबी के मरीजों की बहुत मदद की है। आपको जानकर हैरानी होगी, हमारे देश में 10-12 साल के बच्चे भी निक्षय मित्र बनकर टीबी के खिलाफ लड़ाई को आगे बढ़ा रहे हैं।
1: अधिक जानकारी के लिए नजदीकी आयुष्मान आरोग्य मंदिर जाएं। स्वास्थ्य एवं परिवार कल्याण मंत्रालय द्वारा जनहित में जारी।
3: মেচিনত কাপোৰ ৰখাৰ আগতে চেক কৰি চোৱা নাই নেকি?
4: পলাওক পলাওক অভ্যাস সলাওক। এতিয়াই ওচৰৰ বেংকলৈ গৈ ফটা পুৰণা নোট সলাওক। বেংকে যদিহে মানা কৰে তেন্তে RBI ওম্বুডছমেনৰ ওচৰত অভিযোগ কৰক। RBI কয়, জানি লওক, সতৰ্ক হৈ ৰওক।
5: ৰেডিঅ' কাৰ্যৰাটো মধু আৰ্যুক সিনাং চুমিন্দাৰ চাংটিলে পেনাটো মংৱে পাচিতনুচি আর্যুক সিনং সেঙ্কান কিমিং টিপিগে থান সাংটি লেপেন আদুক আমে পুধাক লামজির লাবংসা লামজির আকাশবাণী দীপুপেন পিনেসি কেরত কাপাচিতাক চেঙালাং তাংতে আর্যুক সিনং লাবংসা লামজির।
6: পিনি নিলি তোমন কেবান আদুক আবেত লাপেন সাংটি আদুক লাহাই কেজা বহুত কোসন পেনসি কাছিং রাই দুঞ্জি মা পুথাক লামজির কেথানজিয়া ফানসি বর ইলো তোমন কিথু রহুত আজুর কেতান পেন আদুক আবেদ সাংটি আদুক লাহাই কেতার কে জাপন লাকি ইসি ন্যাচারাল আসন ইলি মুনিরা তুম খ্যাং উন ই লাসি লাসো লং ইলি তুম কাছেপাজক দুঞ্চিয়া ফানাবাং ইলি তুম চেরক টক পেন কাছেরে মেক আবাং কেনাং স লাবাং স দুক আবেদ তোমন আজুর পেন পেনাং আনা জাক আন লংলিয়া থাক ক্লুকলি পিন পেন তোমন আবাং পন্ডেদ উন সাংটি আদুক আবাং কার্ডিক সের পেনাজক পেনাঙানা তোমন চটকে আংসঙান থুরঠে বনসেতা ঠেংপিয়ারবো আদুগা বেয়াদাবাং কারজাং তাং পেন কাইকেতা তোমনালং দুনবির লাপুসন

0: arong asarpin masi thur jo masi arong klar igre lo kardom rosar
1: kardom kardom besang ho
0: nali ke sai klem lok bujo
1: oi lapulo jo
0: nali te morong ke arong asarpin masi thur jo masi arong klar igre lo le
1: oi ti jo chepung ke dono dak ke ho
0: mi piglo rosar o chinam ta nili garjulo nali te morong ke karbiang long bom pen ki klar na ya rong amen pen nong ilong dun busi bitar jula
1: nangli tum ka do ka ve hir jumelo jo
0: mi pik lo rong sa nangli tumarong ke amen pen cheton chidlo rong kang thir kapang thir asai ki arna masailo lasito ka do kavita swach bharat mission tum ki den swachhata hi seva asailo cherap chetu dununa
1: labang so asai pen ilitu mithang a ok pran kemi sen lapen det kang thir ejia phan mithang a hem kom hem rai sai hem hitikulat lapen kijui kelang adim hei hui along kai keta paklar et lona lapen pang thir et lona
0: lasi mithang ing thir jirlote jutang ing thir jirpo
2: Radio Krajura Ratum, Studio Por Por Pai, Trogra, Miniplikero Po, Choji Dog Dog Lopotsi, Guwahati Pen Kapajitak, Ansulik Batri Naratum, Arjulong Ikpo.
3: Bill Bohara got it to Ahibanahoi.
4: Boys Malika, Kikuriaso,
5: Illoy Royasu,
4: Tumar Card Kondiana,
5: India.
6: RBI কয় যে আপোনাৰ পিন OTP CVV বা ইন্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ মোবাইল বা সিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব হে এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি RBI কয় জানি লওক সতৰ্ক হওক
7: এই কাহিনী হ'ল এগৰাকী ফটোগ্ৰাফাৰৰ আৰু তেওঁৰ অন্তৰাত্মাৰ
8: ও লাভলি ৱেল ডান
7: বিজনেছ লোন এপ্ৰুভ এতিয়া ষ্টুডিঅ'ত ডাঙৰ হ'ব নতুন কেমেৰা নতুন লাইট একে সময়তে নতুন কাৰ এখনো লৈ লোৱা সেইটো লোনেৰে নহয় লোন লৈ লোৱা কামটোতহে খটুৱা সময়মতে EMI দি থাকক ক্ৰেডিট স্কৰ বঢ়াওক ভৱিষ্যতে লোন সহজে লাভ কৰক কাৰণে যদি মোৰ ফটোকে লৈ লোৱা তুমি গুণ
9: RBI কয়
7: বিত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্যত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। শিল্পী জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান। গুৱাহাটী মহানগৰৰ কেতবোৰ অঞ্চলৰ লগতে জোৰাবাট অঞ্চলত হোৱা কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীৰ বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা। আই আই টি গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তনত আজি 2266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান। আৰু গুৱাহাটীত অনুষ্ঠিত অষ্টম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফেডাৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসৰ খিতাপ দখল। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে পৱন কুমাৰ বৰা। এতিয়া শুনক বিতং বাতৰি। নিচাযুক্ত দ্ৰব্য নিৰ্মূলৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আজি ৰাজ্যজুৰি মাদক দ্ৰব্য বিনষ্টকৰণ অভিযান চলোৱা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আজি নলবাৰীৰ দৌলাশালাৰ চতুৰ্দশ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আয়োজিত কাৰ্যসূচীত 472.51 কোটি টকা মূল্যৰ মাদক দ্ৰব্য ধবংস কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰোডট্ৰলাৰ চলাই বিপুল পৰিমাণৰ ড্ৰাগছ ধবংস কৰাৰ লগতে ৰাজ্যৰ ড্ৰাগছৰ মাফিয়াৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি যাব বুলি প্ৰতিশ্ৰুতি দিয়ে।
1: এই ব্যৱসায়টো যথেষ্ট লুক্ৰেটিভ। মই জেলত গলো, দুবছৰ মই জেলত থাকিলো, ওলাই আহিলো। ওলাই অহাৰ পিছত এই ব্যৱসায়টো মই আকৌ হাতত ললো এবছৰ, আকৌ দুবছৰ মই জেলত থাকিলো। এইবিলাকৰ ক্ষেত্ৰত NDPS এক্টৰ এমেণ্ডমেণ্ট হৈছে। আজিকালি আমি এনেকুৱা যি হেবিচুৱেল অফেণ্ডাৰ তেওঁলোকক আমি পিট

0: NDP বুলি এখন আইন আছে যত আমি এবছৰ ৰাখিব পাৰো তাতকৈ আমি ৰাখিব নোৱাৰো কিন্তু আদালতে তেওঁলোকক যাবজীৱন কাৰাদণ্ড আৰু মৃত্যুদণ্ড লৈকেও দিব পাৰে আলটিমেটলি শেষ বিচাৰ আদালতৰ মজিয়াতে হ'ব লাগিব কিন্তু এইটো আমিও জানো যে কেতিয়াবা তেওঁলোক ওলাই আহি আকৌ ব্যৱসায় কৰে আকৌ সোমাই আকৌ ব্যৱসায় কৰে তেনেকুৱা পৰ্যায়তে অসম আৰক্ষী কঠোৰ হ'ব লাগে আৰু তাতে আমি ৰাইজৰ সহযোগিতা বিচাৰো
1: আজি ধ্বংস কৰা ড্ৰাগছৰ ভিতৰত আছিল বুজন পৰিমাণৰ হেৰইন ভাং কফ চিৰাপ ইয়াবা টেবলেট আদি ড্ৰাগছমুক্ত অসম গঢ়া অভিযানৰ অংশ হিচাপে বৰপেটা জিলা আৰক্ষীৰ উদ্যোগত আজি 5,16,31,810 মূল্যৰ নিষিদ্ধ ড্ৰাগছ আৰু অন্যান্য নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয় বৰপেটা জিলা আৰক্ষী নিৱেশৰ পাছফালৰ পথাৰত দাহ কৰা সামগ্ৰীসমূহৰ ভিতৰত আছিল ব্ৰাউন চুগাৰ ভাং কফ চিৰাপ নিচাযুক্ত টেবলেট আৰু কেপচুল বৰপেটাৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই ড্ৰাগছমুক্ত অসম গঢ়াত বৰপেটাবাসীৰো সহায় সহযোগিতা কামনা কৰে তামোলপুৰ জিলা আৰক্ষীৰ উদ্যোগত আজি বৰখাট শ্মশানত বুজন পৰিমাণৰ মাদক দ্ৰব্য বিনষ্ট কৰা হয় জিলাৰক্ষীয়ে বিগত সময়ত অভিযান চলাই 71 লাখৰো অধিক টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সমৰ্থ হয় জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুমন চক্ৰৱৰ্তী সহকাৰী আয়ুক্ত অনুপম ডেকা তামোলপুৰ মহকুমা অসামৰিক চিকিৎসালয়ৰ অধ্যক্ষ ভানু কছাৰীকে ধৰি বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়া এই দাহ কাৰ্যসূচীত উপস্থিত থাকে বজালি জিলাৰ বাঘমৰাত আৰক্ষী আৰু জিলা প্ৰশাসনৰ উদ্যোগত আজি বুজন পৰিমাণৰ নিচাজাতীয় সামগ্ৰী নষ্ট কৰা হয় এই কাৰ্যসূচীত জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শান্তনু কুমাৰ দত্তৰ লগতে ভালেমান জ্যেষ্ঠ আৰক্ষী বিষয়া উপস্থিত থাকে জিলাখনত বিভিন্ন সময়ত অভিযান চলাই আৰক্ষীয়ে 13 লাখ টকাৰো অধিক মূল্যৰ মাদক দ্ৰব্য জব্দ কৰে জিলা আৰক্ষীয়ে নিচামুক্ত সমাজ গঢ়াৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰিছে দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ মানকাছৰ চুমৰশালি কুডালদোৱা অঞ্চলত প্ৰায় 6 কোটি টকা মূল্যৰ বিভিন্ন নিচাজাতীয় সামগ্ৰী আৰক্ষীয়ে নষ্ট কৰে এই কাৰ্যসূচীত জ্যেষ্ঠ আৰক্ষী অধীক্ষক আৰ শীতল কুমাৰ জিলাৰ অতিৰিক্ত আয়ুক্ত কুমাৰ গৌৰৱ দাসৰ লগতে বিভিন্ন বিভাগৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে এই অভিযানৰ অংশ হিচাপে ধেমাজি আৰক্ষী আজি তুলসীবাৰীস্থিত আৰক্ষী ছাউনীত প্ৰায় 2,40,00,000 টকা মূল্যৰ মাদক দ্ৰব্য নষ্ট কৰে ধেমাজি আৰু জোনাই থানাৰ আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অভিযান চলাই জব্দ কৰা ভাং আৰু হেৰইনসমূহ আজি জ্বলাই নষ্ট কৰা হয় এই কাৰ্যসূচীত 22 নম্বৰ অসম বেটেলিয়নৰ কামাণ্ডেণ্ট তথা ভাৰপ্ৰাপ্ত জিলা আৰক্ষী অধীক্ষক বুধিন্দ্ৰ নাথ মৰাণ অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰাঞ্জল বৰাৰ লগতে আৰক্ষীৰ ভালেমান বিষয়া উপস্থিত থাকে মাজুলী জিলাতো কমলাবাৰী অঞ্চলৰ এটা ইটাভাটাত প্ৰায় 55 লাখ টকা মূল্যৰ মাদক দ্ৰব্য জ্বলাই দিয়া হয় বিগত সময়ত জিলাখনত মাদক দ্ৰব্যৰ বিৰুদ্ধে চলোৱা অভিযানত আৰক্ষীয়ে নগদ 4 লাখ টকা 2খন বিলাসী বাহনৰ লগতে 6জন সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিছিল অসম সাহিত্য সভাই জুবিন গাৰ্গক মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান প্ৰদান কৰিব আজি গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনত আয়োজিত এখন সংবাদমেলত সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই এই কথা জানিবলৈ দিয়ে এই সন্দৰ্ভত অসম সাহিত্য সভাৰ পঞ্চৰত্ন গুৱাহাটী অধিৱেশনৰ প্ৰতিনিধি সভাই গ্ৰহণ কৰা সিদ্ধান্তক সভাৰ কৰ্ণধাৰ সমিতিয়ে অনুমোদন জনায় গুৱাহাটীৰ সংগীতাচাৰ্য লক্ষ্মীৰাম বৰুৱা সদনত অহা 30 জুলাইত আয়োজন কৰা এটা অনুষ্ঠানত শিল্পীগৰাকীক মৰণোত্তৰভাৱে এই সন্মান প্ৰদান কৰা হ'ব সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে আনুষ্ঠানিকভাৱে জুবিন গাৰ্গক এই সন্মান প্ৰদান কৰিব জনতাৰ শিল্পী জুবিন গাৰ্গৰ জীৱন পৰিক্ৰমা সৃষ্টিশীলতা আৰু মানৱীয় অনুভূতিক লৈ সাহিত্য সভাই এখন ৰাষ্ট্ৰীয় আলোচনা সত্ৰ আয়োজন কৰিব বুলি প্ৰধান সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে এই সত্ৰত উত্তৰ পূব ভাৰতৰ বিশ্ববিদ্যালয়সমূহৰ নিৰ্বাচিত গৱেষকসকলে পাঠ কৰা গৱেষণা পত্ৰসমূহ পৰৱৰ্তী সময়ত গ্ৰন্থ আকাৰে প্ৰকাশ কৰা হ'ব ইয়াৰ উপৰিও সভাই জুবিন গাৰ্গৰ গীতসমূহ ইংৰাজী হিন্দী বাংলা ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰিব পৰ্যটন মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অজন্তা নেওগে আজি কামৰূপ জিলাৰ বকুৰ বামুনী গাঁৱত নিৰ্মাণ সংহত বৃদ্ধাশ্ৰম আৰু শিশু প্ৰতিপালন কেন্দ্ৰৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে প্ৰায় 85 কোটি টকা ব্যয় সাপেক্ষে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এইদৰে বৃহৎ পৰিসৰত নিৰ্মাণ কৰা কেন্দ্ৰটোৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লৈ মন্ত্ৰীগৰাকীয়ে কামৰ মানক লৈ কোনোধৰণৰ আপোচ নকৰিবলৈ নিৰ্দেশ দিয়ে এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়া কৰ্মচাৰীসকলৰ সৈতে এখন পৰ্যালোচনা সভাতো মিলিত হয় উল্লেখযোগ্য যে 65 বিঘা ভূমিত নিৰ্মাণ কৰা এই সংহত কেন্দ্ৰত শিশু বয়োজ্যেষ্ঠসকলৰ বাবে সুকীয়া গৃহ থাকিব য'ত একে সময়তে 344গৰাকী কিশোৰ কিশোৰী বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী আৰু বৃদ্ধ আৱাসী থাকিব পাৰিব তদুপৰি এই কেন্দ্ৰত বিনোদন কক্ষ প্ৰেক্ষাগৃহ শ্ৰেণীকোঠা পৰামৰ্শদান কক্ষৰ লগতে এখন চিকিৎসালয়ো থাকিব ৰাজ্যৰ মীন পশুপালন আৰু পশু চিকিৎসা বিভাগৰ মন্ত্ৰী নীলিমা দেৱীয়ে আজি তেজপুৰৰ বাৰিকা চুবুৰীত থকা জিলা কুকুৰা পামত এটা অত্যাধুনিক স্বয়ংক্ৰিয় কণীপৰা কুকুৰা পামৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ 3,48,91,000 টকা ব্যয়েৰে এই প্ৰকল্পটো নিৰ্মাণ কৰা হ'ব মন্ত্ৰীগৰাকীয়ে এই পামখনৰ জৰিয়তে ৰাজ্যৰ আৰ্থিক বিকাশত বিশেষ অৰিহণা আগবঢ়াব বুলি উল্লেখ কৰে ইয়াৰ লগতে এই পামখন

0: ৰ জৰিয়তে বিভিন্ন আত্মসহায়ক গোট তথা নিবনুৱা যুৱক যুৱতীয়ে কুকুৰা পালনৰ প্ৰশিক্ষণ ল'ব পাৰিব। নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিলে এই পামখনৰ জৰিয়তে একেলগে 5,000 কণী পৰা কুকুৰা পালন কৰিব পৰা যাব। আজিৰ অনুষ্ঠানত ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ সঞ্চালক জয়ন্ত গোস্বামী, বিধায়কদ্বয় পৃথীৰাজ ৰাভা আৰু ঋতুবৰণ শৰ্মা, জিলা আয়ুক্ত আনন্দ কুমাৰ দাসৰ লগতে বিভাগটোৰ শীৰ্ষ বিষয়াসকল উপস্থিত থাকে। মন্ত্ৰীগৰাকীয়ে ইয়াৰ পাছতে সমীপৰ সজোৰা মীন পামো পৰিদৰ্শন কৰে। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক পৱন কুমাৰ বৰাৰ পৰা।
1: গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত আজি বিয়লিৰ ভাগত অহা প্ৰবল বৰষুণৰ ফলত গুৱাহাটী মহানগৰৰ বিভিন্ন অঞ্চলৰ লগত যোৰাবাদ অঞ্চলত হঠাতে কৃত্ৰিম বান হোৱাৰ ফলত ব্যাপক যানজঁটৰ সৃষ্টি হয়। ফলত মেঘালয় আৰু উজনি অসমলৈ যোৱা বহু বাহন পথতে আবদ্ধ হৈ পৰিছে। গুৱাহাটীৰ যান বাহন আৰক্ষীয়ে 9 মাইল আৰু 10 মাইলত বানৰ ফলত হোৱা যানজঁট নিয়ন্ত্ৰণৰ বাবে গুৱাহাটী মহানগৰৰ পৰা নগাঁও আৰু উজনি অসমলৈ যাবলগীয়া বাহনসমূহক কইনাধৰা পইণ্টৰ পৰা নাৰেঙ্গী সাতগাঁও পথটো ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। লগতে গুৱাহাটীলৈ আহি থকা বাহনসমূহক দিগাৰু দিশেৰে মহানগৰত প্ৰৱেশ কৰিবলৈ কোৱা হৈছে। ইফালে বৰষুণৰ ফলত গুৱাহাটীৰ 6 মাইল, খানাপাৰা, সাতগাঁৱকে ধৰি ভালেমান অঞ্চলত কৃত্ৰিম বানৰ সৃষ্টি হোৱাৰ ফলত স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত হৈছে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীৰ 28 সংখ্যক সমাৱৰ্তন সমাৰোহ আজি অনুষ্ঠিত হয়। এই সমাৱৰ্তনত 2,266গৰাকী শিক্ষাৰ্থীক স্নাতক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। অনুষ্ঠানত ৰাষ্ট্ৰীয় গৱেষণা ফাউণ্ডেশ্যনৰ মুখ্য কাৰ্যবাহী বিষয়া ডঃ শিৱ কুমাৰ কল্যাণ ৰমন মুখ্য অতিথি হিচাপে উপস্থিত থাকে। আজিৰ অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ সোণৰ পদক, শংকৰ দয়াল শৰ্মা সোণৰ পদককে ধৰি আন 4গৰাকী কৃতি শিক্ষাৰ্থীক বঁটা প্ৰদান কৰা হয়। এই সমাৱৰ্তনৰ পাছত IIT গুৱাহাটীৰ সঞ্চালক ডঃ দেৱেন্দ্ৰ জলিহালে এখন সংবাদমেলত অনাগত দিনত শিক্ষাৰ্থীসকলক সময় উপযোগী শিক্ষাৰে জাগীৰোডত নিৰ্মীয়মান ছেমি কণ্ডাক্টৰ প্ৰকল্পত নিয়োজিত হ'ব পৰাকৈ দক্ষ কৰি তোলা হ'ব বুলি উল্লেখ কৰে। উল্লেখযোগ্য যে বিগত 27 বছৰত IIT গুৱাহাটীয়ে 26,000তকৈও অধিক শিক্ষাৰ্থীক বিভিন্ন ডিগ্ৰী প্ৰদান কৰিছে। টাকাম মিচিং পৰিণ কেবাং চমুকৈ TMPK শিক্ষাৰ প্ৰসাৰ, স্বকীয় ভাষা সংস্কৃতিৰ সংৰক্ষণ আৰু ন্যায়সংগত অধিকাৰৰ হকে সদায় সক্ৰিয় ভূমিকা পালন কৰি যাব বুলি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে আশা প্ৰকাশ কৰিছে। আজি জোনাইৰ মিচিং কৃষ্টি ভৱনত অনুষ্ঠিত ছাত্ৰ সংগঠনটোৰ 17 সংখ্যক সাধাৰণ অধিৱেশনত ভাগ লৈ মন্ত্ৰী ডঃ পেগুৱে এই কথা উল্লেখ কৰে। মিচিং ছাত্ৰ সংগঠনটোৱে সুদীৰ্ঘ 5টা দশক ধৰি মিচিং সমাজৰ সৰ্বাংগীন উন্নয়ন, যুৱ প্ৰজন্মৰ সবলীকৰণ আৰু সুস্থ সামাজিক চেতনা বিকাশৰ ক্ষেত্ৰত পালন কৰি অহা অগ্ৰণী ভূমিকাৰো তেওঁ শলাগ লয়। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ডঃ পেগুৱে মিচিং ভাষাৰ শিক্ষক নিযুক্তি আৰু পাৰস্পৰিক বদলি সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়।
2: স্পেচিয়েল টেট তেনেকে পাতিব নোৱাৰে, গতিকে প্ৰথম এই 200খন বিদ্যালয় আছে, পৰৱৰ্তী যিটো অহাবাৰ যিটো নিযুক্তি হ'ব তাত আমি 200খন বিদ্যালয়ৰ কাৰণে কিছু শিক্ষকৰ পোষ্ট আমি আছুতীয়াকে ৰাখিম আৰু য'ত নিযুক্তিৰ ক্ষেত্ৰত তেওঁলোকৰ মিচিং ভাষা জ্ঞানটো প্ৰয়োজন হ'ব। এতিয়াও আমাৰ যেনেকে ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকল, তেওঁলোকে অসমীয়া মিডিয়ামত শিক্ষকতা কৰিবলৈ হ'লে তেওঁলোকে এটা ডিপ্ল'মা অসম সাহিত্য সভাৰ পৰা ল'ব লাগে। ঠিক তেনেধৰণে অসমীয়া মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী বা ইংৰাজী মিডিয়ামত পঢ়ি অহা ছাত্ৰ ছাত্ৰী, তেওঁলোকে মিচিং মিডিয়ামৰ বিদ্যালয়ত শিক্ষকতা কৰাৰ কাৰণে আমি এটা পৰীক্ষাৰ ব্যৱস্থা কৰিম, যাতে তেওঁৰ মিচিং ভাষা তেওঁৰ বুৎপত্তি আছে সেইটো প্ৰয়োজন হ'ব। তেনেধৰণে আমি শিক্ষক নিযুক্তি অহা বছৰ আমি কৰিম।
1: আজিৰ অনুষ্ঠানত জোনাইৰ বিধায়ক ভুৱন পেগু, ঢকুৱাখানাৰ বিধায়ক নৱকুমাৰ দলে

0: ভিতৰভাগৰ কাম কাজ প্ৰায় 60% সম্পূৰ্ণ হৈছে। তেওঁ গুণগত মান বৰ্তাই ৰাখি ক্ষিপ্ৰতাৰে নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ সংশ্লিষ্ট সকলো পক্ষকে নিৰ্দেশ দিয়ে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে ধেমাজি চিকিৎসা মহাবিদ্যালয়ৰ নৱনিযুক্ত অধ্যক্ষ ডাঃ শ্যামন্ত বৰুৱা, চিকিৎসা শিক্ষাৰ অতিৰিক্ত সঞ্চালক ডাঃ প্ৰাণপ্ৰতিম শইকীয়াৰ লগতে বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। ব্ৰহ্মপুত্ৰৰ ওপৰৰ পুৰণি শৰাইঘাট দলঙৰ মেৰামতিৰ বাবে কাইলৈ পুৱা 5 বজাৰ পৰা 31 জুলাইলৈ দলংখনেৰে সকলো ধৰণৰ যান বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থাকিব। গুৱাহাটীৰ যান বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত আৰু কামৰূপ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি নামনিৰ পৰা উজনি অসমৰ দিশলৈ সকলো গধুৰ যান বাহন বাইহাটা চাৰিআলি কলিয়াবৰ তিনিআলি হৈ যাব লাগিব। পুৱা 6 বজাৰ পৰা নিশা 10 বজালৈ নতুন শৰাইঘাট দলঙেৰে বাণিজ্যিক মালবাহী বাহনৰ গুৱাহাটী মহানগৰীত প্ৰৱেশ আৰু প্ৰস্থানত বাধা আৰোপ কৰা হৈছে। পৰৱৰ্তী বাতৰিৰ বাবে পুনৰ ঘূৰি যাওঁ বলক পুলক গগৈৰ ওচৰলৈ।
1: কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰিকাই আজি জাগীৰোড বিধানসভা সমষ্টিৰ অন্তৰ্গত বাগজাপ গাঁও পঞ্চায়তৰ হাতীয়ামুখ জলসিঞ্চন প্ৰকল্প পৰিদৰ্শন কৰে। প্ৰায় 30 কোটি 67 লাখ টকা ব্যয় সাপেক্ষ এই জলসিঞ্চন প্ৰকল্পৰ জৰিয়তে প্ৰায় 5,800 বিঘা কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা কৰা হৈছে। এই পৰিদৰ্শন কালছোৱাত মন্ত্ৰীগৰাকীয়ে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰি কৃষকসকলক জলসিঞ্চনৰ সুবিধা আৰু বিভিন্ন আঁচনিৰ সদ্ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। মন্ত্ৰী বিশ্বজিৎ দৈমাৰীয়ে আজি তামোলপুৰ জিলাৰ দৰঙ্গা, পাগলাদিয়া আৰু মটঙা নৈৰ গড়াখহনীয়া অঞ্চল পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে এই খহনীয়া প্ৰতিৰোধৰ বাবে তৎকালীনভাৱে পাৰ্কুপাইনৰ ব্যৱস্থা কৰিবলৈ বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। অঞ্চলটোত হোৱা গড়াখহনীয়া কিদৰে স্থায়ী সমাধান কৰিব পাৰি তাৰ বাবে বিজ্ঞানসন্মতভাৱে যাৱতীয় পদক্ষেপ ল'বলৈ তেওঁ জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশ দিয়াৰ লগতে স্থানীয় লোকৰ সৈতে মত বিনিময় কৰে। বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই আজি বিশ্বনাথত জিলা পৰ্যায়ৰ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানত অংশগ্ৰহণ কৰে। প্ৰশিক্ষণ শিবিৰত অংশ লৈ শ্ৰীশইকীয়াই কয় যে প্ৰথম পৰ্যায়ত মণ্ডল পৰ্যায়ৰ প্ৰশিক্ষণ সম্পূৰ্ণ হৈছে আৰু এতিয়া দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অব্যাহত আছে। এই প্ৰশিক্ষণৰ জৰিয়তে কৰ্মকৰ্তাসকলক আদৰ্শনিষ্ঠ আৰু পৰিপক্ক হিচাপে গঢ়ি তুলিবলৈ দলীয় নীতি, আদৰ্শ আৰু জনকল্যাণমুখী পদক্ষেপসমূহৰ বিষয়ে তেওঁক অৱগত কৰা হয়। গুৱাহাটীত অনুষ্ঠিত অষ্টম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফিডেৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসে খিতাপ দখল কৰিছে। অংকিতে প্ৰতিযোগিতাৰ নৱম ৰাউণ্ডৰ মহাৰাষ্ট্ৰৰ ৱাংখেৰে সাংস্কৃতিক পৰাস্ত কৰি এই খিতাপ লাভ কৰে। প্ৰতিযোগিতাত অসমৰ অভ্ৰজ্যোতি নাথে ষষ্ঠ স্থান লাভ কৰে। 8 জুলাইৰ পৰা অনুষ্ঠিত প্ৰতিযোগিতাত আয়োজক ৰাজ্য অসমকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ মুঠ 430 গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। ৰাজ্যত ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ শূন্য সহনশীল নীতি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰকাশ। জুবিন গাৰ্গলৈ অসম সাহিত্য সভাৰ মৰণোত্তৰভাৱে সংগীত সুধাকৰ সন্মান। গুৱাহাটী মহানগৰৰ কেতবোৰ অঞ্চলৰ লগতে যোৰাবাট অঞ্চলত হোৱা কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি যান বাহন আৰক্ষীৰ বাহনৰ চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা। আৰু গুৱাহাটীত অনুষ্ঠিত অষ্টম আয়োধনা আন্তঃৰাষ্ট্ৰীয় ফেডাৰেটিং দবা প্ৰতিযোগিতাত পশ্চিমবংগৰ অংকিত দাসৰ খিতাপ দখল। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।